আজ মেরিজান ফ্লিমত শুনিলে শুনি থাকা চাববেলা কেতিয়াৰপৰা অলপ পাছতে আপোনালোকে শুনিবলৈ পাব ৱৰ্ল্ড নিউজ আৰু আমি গান আকল কৰি আহিব 11:30 মই লৈ কিনে আহিব আৰ্জিছ চইচ হিন্দী ফিল্ম গান প্ৰগ্ৰেম আছে ষ্টুডিঅ' আছে ছাজান ফিল্ম কি গীত গাই আছে হালকা য়াতনিক

0: काम करने आहिशे होले भी ये ते आहिने काम तखान लाग काम दिखाया दो इसोर लाफने इतु बाला से इतु बिया से इतु भी जानी वाले पढ़े शे आरो मला स्पिरिचुअल फैमिली ने ग्रोथ कुरिया दो निजोर के दिखाऊले पढ़े से
1: माम भाव बकुई दिशे अच्छा नेक्स्ट अपने हंगे आरो अम्यान हुतु बोले मुझा दो अपने हाँ नगा एक्सपीरियंसेस के नगा आसे स्पेशली नूतन स्किल लर्न कुरिगिना अपने हाँ चाहिए दम दे
2: नूतन स्किल लर्न कुरिया दम दे नोलुवी मनोब्रा अदर इनगा दिया दम दे ना पारो ना कि भाभी जाए आरो बना दम दे शुरू नुकरा के बेसि बुई खाई जाए तो इतु स्टार्ट नुकरा के तो बुई खा निशना मेटेरियल भी लॉस हो ना कि बनाले मनु खुशी ना पाओ ना कि मनु सेटिस्फाई ना पाओ ना कि एना भी भाभी जाए हलुई आस्ते आस्ते कुरीना जा दम दे मोहन निजर ला ताकत प्राण हलुई ईश्वर ला आत्मा ब्रह्म मोहन के सहाय कुरीना एना बाल बाल कुरीना जाओले पारे ना
1: तो सिस्टर भी इतला पड़े लो कुई दिबी ना
0: इतु खाम बना तो मो भी फर्स्ट कुपन जने हलुई भी कि मन खान के सैने मोखा भी ना पारे वो गोली भी ना तक खान के सैने भी ना पारे ला खान भी पारे जाए ना तो एक गोली मन से
1: ओके ठीक है काम करी ना चाहे दम दे आई मीन सब मैंने भी चैलेंजेस भी फेस करी ना ये अपने हाँ ना ऊपर जाने बोले मुझा दो अपने भी की लगा चैलेंजेस भी फेस करी से ना हिल भी करी ना ये से
2: अच्छा काम कर दम दे महान किता तो और पिछे आ ही जाए ना महान निजो ना पारे जाला दिव्य आए तो ना दम दे कुन के বনাবলে দিব না একজন কুড়িলে বি নাপারে আর দুজন তিনজন হাত আহিলে বি নাপারে যায় না লাগবে থাকে তো এটা বেশি মন দুঃখ লাগে যায় না চ্যালেঞ্জেস একটা ফেস করে যায় ঠিক টাইমিং দিয়ে দিবলে পারো না নাই আর এনা করা দাম দিয়ে মানুষ সেটিসফাই বি পাবো না নাই মহালা এনা তাড়াতাড়ি দিয়ে কাম করা দাম দিয়ে সেটিসফাই বি পাবো না নাই তো আমি ভাবি যায় হলুই এনা খান সফার ওভারকাম করবো পারে আস না আর এনা অলপ টেনশন থাকে নলুই মন দুঃখ থাকে তাম দেশ লুই থ্রু বাইবল স্টাডি নলুই ডিভোশন খান থাকে তাম দে না স্পিরিচুয়ালি ঈশ্বর লা ওয়ার্ডস খান ব্রা লুই মই নিজকে বেশি এনকারেজ করিস না এনা ওভারকাম করব পারে লা
1: ওকে কি বেশি ভালো কইছে আর আপনি এটা কেন খা ওভারকাম করিছে মই লুই করি না ইয়াসে
2: আচ্ছা এটা ওভারকাম করা মই নি এতিয়া কোৱা নিচিনা ঈশ্বৰ লা কথা পৰা মই বেছি মদত কৰিছোঁ মই এইটো অভাৰকাম কৰিবলে পেচেঞ্চ থাকিবলে নলবি ৰখিবলে না কেতিয়াবাতো পাৰ্চনেলি মই নিজৰটো ৰখিবলে লা আদতটো নাপাৰি যায় না হলিবি এনা ডিভোশ্যন খান কি কি থাকে তাম দে ঈশ্বৰ লা কথা পৰাহে মই বেছি পেচেঞ্চ দিছি না আৰু এনা চেলেঞ্জেছ কি কি আহে তাম দে শুকলিবি একজন একজনকে এনকাৰেজ কৰি না এনা অভাৰকাম কৰিবলে পাৰিছে
1: চিষ্টাৰ বি ইলা পৰে
0: অঁ আচ্ছা এইটো চেলেঞ্জ দিছিলো মই কিনে ফেচ কৰিছে কলে মই কেতিয়াবা ফেমিলি লা প্ৰব্লেম কি কি লা প্ৰব্লেম আহিলে বি এইটো এম্ব্ৰইডাৰী লাইক এইটো খান বনাই থাকিম তাৰ ইয়াতে কাম দে ফ'কাছ কৰে তাৰ এইটো খান চব মন বিষা তাৰ দে বি চব পাহৰি যায় না এইটো অভাৰকাম কৰিব পাৰিছে আৰু বাইবল ষ্টাডি থাকে আৰু কেলে মোক খান খ্ৰীষ্টিয়ান হ'লে বি এনে নাম চান খ্ৰীষ্টিয়ান কৰি নিচিনা আছে হ'লে বাইবল ষ্টাডি এইটো চেৰ মোখান কেনিয়া বাবা চাই এটা আলাগ আলাগ আৰু মৰ্ণিং ডিভোশ্যনটো খান লোৱা তাম দে মই মোকে বেছি এনকাৰেজ কৰিছে এইটো ফেচ কৰিছে না এইটো অভাৰকাম কৰিছে
1: বেছি খুচি ইমান ভাল পাব দিছে আপুনি দুজন চ' মুভিং অন টু দ্য নেক্সট শ্বেয়াৰ কৰি দিবি না কি লগা আইটেমছ আৰু চামান না আপুনি বেছি কাম কৰি না যায় আছে
2: কাম কৰা লাগে বিশেষ লৈ মই একটা একটা কৰি নাযায় যাব মহান টট বেগ খান আছে দে টট বেগ না ডাঙৰ মিডিয়াম আৰু ছোটো এনেকুৱা আছে আৰু পচ খান বি আছে পচ উলিয়ে আৰু আলাগ আলাগ বি আছে না আৰু এপ্ৰন খান আছে বাইবল কাভাৰ আৰু বাইবল বেগ আৰু এতিয়া মহান বেডশ্বীট না তাতে বি ভেলিউ এডেড লা এম্ব্ৰইডাৰী খান বি দিনা বনা আছে আৰু পিল' কাভাৰ এনেকুৱা আৰু মেক্ৰেমি বেগ তাতে বি ভেলিউ এডেড মহান এম্ব্ৰইডাৰী ডালিনা এনা বিকাই থাকে আৰু মহালা শ্লিং বেগ খান আছে আৰু ফোন বেগ কুশন কভাৰ টয়লেট্ৰি বেগছ স্ক্ৰাঞ্চিছ এনেকুৱা আছে আৰু মহালা এতিয়া অৰ্ডাৰছ খান বেছি আহে খানটো পট হল্ডাৰ আছে পট কষ্টাৰ টি কষ্টাৰ মেক্ৰেমি বেগ পেপাৰ বেগছ খান বি বেছি আহে দে আৰু কি চেইন খান আছে কুইল্ট কাৰ্ডছ খান আছে আৰু হোৱাইট এনভেলপ আৰু ব্ৰাউন এনভেলপছ খান না এইটো খান বেছি আছে আৰু মহান নিজৰ লাহাত পৰা কাটি না বনা মানে এনভেলপ না এইটো খান বি আছে আৰু টিচু হোল্ডাৰ এইটো খান বি আছে
1: অ'কে মাম ভাল আপুনি আপুনি আলা ডিটেইলছ কৈ দিছে তো প্ৰবাবলি কিমান দিন নহিলে বি টাইম না লৈ আপুনি এইটো লগা প্ৰডাক্টছ বনাই না যাম দে নহিলে বি কমপ্লিট কৰিবলৈ কাৰণে
2: আচ্ছা মালা এইটো টপ বেগছ চাইছে গ'লেতো মহান এম্ব্ৰইডাৰী না মালা এম্ব্ৰইডাৰী মানুহ লা অৰ্ডাৰ কেতিয়াবাতো কমটি থাকি যায় কেতিয়াবাতো বেছি থাকি যায় না হ'লে বেছি হৈছে গ'লেতো দুইদিন নিচিনা লাগি যায় আৰু অলপ কমটি হৈছে গ'লেতো একদিন এনেতে লাগি যায় আৰু ষ্টিচিংটো হৈছে গ'লেতো মহান एक दिन दे एकता है ना बनाया लुई एक दिन दे

0: Patina rakhiwo ar next thing just teach kro enaga se
1: moi shole do bishi bara do sophi mokhan ikilo de banaya holi moi naga motif la bishi bara do moi banai nai tu karne naga hornbill la do talk bag la size do shole do ek din de duita itu pare aro holi bi chotu light mask itu khan da banai shole do pasta 6 piece inya nishina bi hoy pare spare la bi size bi dangor chotu la opor borase itu kan banada na ah ngase
2: okay mam phaw wi dise acha aru yede jane bole muncha to apne han laga team work te items kan kun trip ishi banai itu dear listeners kan ki bi jane dibina
0: chuma la team de eta bishi banado shibla do kitchens kan bi ase ara tote bag kan bishi ota he man na ara pot holders kan ara yeah itu han ase bishi ta
2: mam khushi se apne mam phaw ka se ni dekta chikta jane lu muncha ro materials kan do apne order grena na nicho idu sab set up karna pa
0: acha mon materials to sab to ye tv na pa na kunba do order grow lagi jai aro kunba do like tote bag khala nishna hoisukle do online de do sometimes to mon alag dikhi jai to material do na to mon ye te he mon nicho jai na sai gena hai kine na mon
2: okay mam phawo gi dise thank you apni han laga hisab re hoile kun do products na hoile ba items bana do beshi time loi
0: itla saisha gulo do mohan bishi time lage ena khanla do mala program khan iman na thaki je shukle do ine kunba do phat pare jae aro kunba do nutun bana ase kushukle do olop time lagi jae mohan na
2: to idu items kan belop machine kuri dibi na kun do wala laga items to bishi apni han time loi
0: time la do mohan ita tote bag khan la dibi time loi aro mohan ita nutun value added kura la de like bedsheet khan nishna to bedsheet khan do dangor thaki jae to idu han olop time lagi jae na aro mohala yesle macrame bag
2: okay
0: to idu macrame bag to olop tan hoi jae to tum han embroidery bana da na olop needle khan bi tani ole diktar jae to idu te time lagi jae
2: acha mam khushi ese direct da apne gi hudiwo team member no hili bi coworkers machu de kena kha apne han mon milap kri na ikile kam kri na jae
0: acha ani idu mola best question wala ge like so far mo yana mala team lo de craft team lo de kam kori na ha do ni over khushi pai like so mon bra je tak bi ek jone jenge bia pa lai na do nai de to as a supervisor mo ta han ge kam assign ku shuk li wi thik ase na na ena thake aro sometimes to ta han na pare jo ni sna thake shuk li wi encourage kore ek jone jun ge moi ge holi wi ta han ge li wi mahane ek jone ke encourage kore aro moi la kam khotom ushi to moi stop ho jawe na wi noi na mala part khotom le aro ek jone ge help kori na jai mahane na na
2: to sister bi itla pore la pui dibi na
1: itla de craft supervisor ko dishe tala ki ko she it be same ase or be ekta ek gulu mon jado kila mane like ite ahe do any staff khan ki bi kite ba do akchi duk pale hori bi staff khan ke any ta khan la sai she ole da na paro ole ta khan ke sai ni any pare jae na it ko lu mon ase ni
2: ni ti jin mam phal ba ni hang ke kui de ase drone ma khushi ba ase de ঠিক আছে আৰু এটা কুৱেশ্যন সুধিব চাইকেনে যেছে কৰিলে আপুনি চবেই কিচিম কিচিম কাম দি এংগেজ কৰি কিনা দেখি আছে চ' আমি ইয়াতে জানিবলৈ মন যাব হ'লে কি লগা প্ৰডাক্টছতে বেছি হাই ডিমাণ্ড ডেলিভাৰী অৰ্ডাৰ আছে কাষ্টমাৰ্ছ খান পৰা
0: আচ্ছা মান এতিয়া চব মানুহে ইনভল্ভ থাকি যায় মহানলা এতিয়া হাই ডিমাণ্ড খান দে থাকিছে বুলিতো মহানলা টট বেগ আগে থি বেছি মেনশ্যন কৰি দিছে হ'লে মহানলা টট বেগ তেহে বেছি থাকি যায় আৰু এণ্ড দেন মহানলা পেপাৰ বেগ না পেপাৰ বেগটো মানুহান ৰিটাৰ্ণ গিফ্ট খান দিবলৈ থাকে তেন্তে নলবি মাদাৰ্ছ ডে এনা খান দি বেছি ইউজ কৰা দে না মহানলা এইটো পেপাৰ বেগ খান দি বেছি থাকি যায় আৰু তাহান ষ্ট'ৰ খান দিবি ইউজ কৰিলে না এনা খান পেপাৰ বেগ খান আৰু টট বেগ খান বেছি থাকি যায় আৰু এনভেলপ মানি এনভেলপ খান দি না খান বেছি যায় আৰু মহালা কুইল্ট কাৰ্ডছ এইটো খান বেছি যায়
2: দে মাম ভাল পাব দিছে আপুনি খান বি কোন পৰা বেছি আপুনি কি মটিভেট নিলিবি এনকাৰেজ কৰি না আহি আছে
0: আৰু মই পাৰ্চনেলি কিনা কওঁ মই কি বেছি মটিভেট কৰি না আহি আছো স্পিৰিচুৱেল ফালেহে কৈ দিব ঈশ্বৰ লাষ্ট চাইড ফালে না কেতিয়াও প্ৰিভিয়াছলি বেছি দুখ পাই নাই আহিছে হলবি কাম টু কৰিনা আহিব পাৰাটো ইমান খুচি তো ইটো পৰাহে মোক আৰু ইমান খুচি কৰি থাকে না নাপাৰো লেলা নাই ঈশ্বৰ ঈশ্বৰ থাকিছে গ'লেতো চবেই পাৰো এনা আলা আছে তো ঈশ্বৰ পৰাহে মোক এইটো গিফ্ট দিছে তো মই এইটো গিফ্টটো আৰু আগে দি লৈ না যাব লেলা এনা খান আছে আৰু মোক ইমান মটিভেট কৰাটো মোলা কাষ্টমাৰ খান দি হ'ব কাষ্টমাৰ খান তাহান নতুন চামান দি না মোক এইটো চেলেঞ্জ এটা দিয়া নিচিনা আপুনি এইটো কৰি দিবি দিয়া নতুন চামান মই নাবানালাবি এনা খান বি দি থাকে হ'লে এইটো হান মোক ক্ৰলে দিয়াটো মোক ইমান মটিভেট কৰে না আৰু তাহান এনা মহলা কাম সাই না খুশি পাদো আর বেশি মোটিভেট করে আর পারবো না করো করি না।